আৱাচক জোৰাচং ৰুচামং খানালাইকে বেলেগে খানাতো বিশুদেৱ কৰণ খৰাং আও যং পাইথক ৰুচামং খানালাইনাই স্মৃতিকনা জমা দিয়ে খৰাং ৰুচাপু বিন ৰুচাপন খানাত জয় কব ঘৰক বিশ্বমণি পাৰা চম্পনগনি বিশ্বমালা ৰূপিনী তাই জিনিয়া ৰূপিনী।